0: जिनकी बांसुरी की मधुर तान से मन का हर कोना झंकृत हो उठता है, जिनकी उंगलियों के स्पर्श से बांसुरी गुनगुनाने लगती है जीवन का संगीत, जिनकी साधना ने बांसुरी को विश्व मंच पर एक नई पहचान दी।
1: दरबारी के गंधार के आंदोलन में ऐसा लगता है कि बादल उमड़ घुमड़ रहे हैं मगर बरस नहीं रहे हैं। वो जो घुटन है, उस घुटन को दरबारी के गंधार में जब तक न लाया जाए, वो आप कह सकते हैं कि मैंने उस पे मेहनत किया।
0: पद्मश्री पंडित रोनू मजूमदार, जिनकी हर प्रस्तुति श्रोताओं को सुरों के अलौकिक संसार।
2: এতিপৰে যে কাৰ্যক্ৰম শ্ৰোতা বন্ধুৰ ৰিলেকৰি প্ৰচাৰ কলোঁ বিবিধ ভাৰতী ৰাষ্ট্ৰীয় প্ৰচাৰণ সেৱাৰ আকাশবাণী কেন্দুঝৰ। সময় বৰ্তমান অপৰাহ্ন পাঁচটা। কাৰ্যক্ৰম প্ৰচাৰিত হেউচি মিডিয়ম ৱেভৰে 199.3 মিটাৰ তথা 1584 কিলোহৰ্জ যোগে, FM বেণ্ড 110.1 মেগাহৰ্জ যোগে। তাৰ সৈতে শ্ৰোতা মানে আমাৰ কাৰ্যক্ৰম শুনুচাৰ লাইভ ষ্ট্ৰিমিং আপ মাধ্যমৰে। শ্রোতাবন্ধু প্রচার করুচু ইন্দ্রধনু। এবে চালিছি বন মহোৎসবর সপ্তাহ, জঙ্গল সৃষ্টি করিবার সপ্তাহ, বনীকরণর সপ্তাহ, পৃথিবীকে সবুজ সুন্দর রাখিবার সপ্তাহ। তেণু আসন্তু আজির ইন্দ্রধনুরে শুনিবা প্রকৃতির এই সৌন্দর্যর গীত। আরম্ভরে অক্ষয় মহান্তিঙ্ক কণ্ঠরে ফুলচন্দন চলচ্চিত্রর গীত।